0: তাই
1: হ্যাঁ
0: এবক
1: হ্যাপি বার্থডে টু ইউ
0: দেখো হ্যাঁ মাঝা ফেভারিট কালার
1: নেহমি শপিং
0: আই নো আই পণ খরচ করণ্যাচ হেচ ওয়ে রাইট
2: সেভিংচ হি হেচ ওয়ে আহে
3: আই নো বাবা सेव करा योग्य ठिकाणी गुंतवणूक करा रकमेवर व्याज मिळेल जे पुन्हा गुंतवल्यावर व्याज मिळत राहील
4: आय नो ना
3: आरबीआय सांगते
1: करा योग्य सुरुवात बना फायनान्शियली स्मार्ट